0: 아이고.
1: 편하다.
0: 좋나 보다. 아프지? 칸디 고데 거. 그리고?
1: 어. 나 왔어.
0: 왔어? 거일로?
1: 아서.
0: 아고고 বহুত ভাল
1: হ্যাঁ বাবা
0: নিজ
1: হ্যাঁ
0: কেন গুড়ি কো ভাল
1: মু তো ছোট আছি আউ বড় হলে টিকে অধিক জানিবি